0: ঘুমতে ঘুমতে থাকে জোশ কে পাও, এক জগহ পর বৈঠ গয়া ও দেখ কে ঠান্ডি ছাও, এক জগহ পর বৈঠ গয়া ও দেখ কে ঠান্ডি ছাও। আর দীপু তব তব দেখা উসনে এক নন্না মুন্না খরগোশ। ক্যা দেখা দীপু?
1: এক নন্না মুন্না খরগোশ।
0: শাবাশ! এক খরগোশ ভাই এক খরগোশ, এক খরগোশ ভাই এক খরগোশ, ইধর উছলতা উধর কুদতা, উধর উছলতা ইধর কুদতা, ইধর উছলতা উধর কুদতা, উধর উছলতা ইধর কুদতা। মস্তি মে থা গুনগুন গাতা, বচ্চোঁ কে মন কো থা ভাতা। মস্তি মে থা গুনগুন গাতা, বচ্চোঁ কে মন কো থা ভাতা। হরি হরি ও ঘাস থা খাতা, হরি হরি ও ঘাস থা খাতা। ক্যোঁ ভাই দীপু জি, ক্যা খাতা থা ও খরগোশ?
1: হরি হরি ও ঘাস থা খাতা।
0: শাবাশ! ফির ক্যা হুয়া? ধীরে ধীরে ধীরে ধীরে খরগোশ আগে বড়া তো ক্যা দেখতা হে?
1: আরে ये क्या, ये तो हिरन भाई लेटे हैं। क्यों भाई क्यों हिरन जी, क्यों लेटे यूं उदास हो क्यों? क्या कुछ खोया है तुम्हारा, क्या मम्मी ने है तुमको मारा?
2: ना कुछ खोया है हमारा, ना मम्मी ने हमको मारा, है ना मेरा कोई साथी, यही बात ना मुझको भाती, है ना मेरा कोई साथी, यही बात ना मुझको भाती।
1: क्या तुम मेरे साथी बनोगे, मेरे साथ खेलोगे?
3: हाँ हाँ क्यों नहीं, बड़ा मजा आएगा, हम दोनों मिलकर खेलेंगे घूमेंगे और साथ साथ रहेंगे।